0: tim chana tong a chub harong a ge kon mu go ye yom chana chok chig ngum chu tong ka ro go ye kar khang a chig tol zin harong da cha ge cha la go ye sit nu rang a in ta cha la ngo ma go ye shun tan a ni ne zin harong ar ma ha ba mu go Katsugun gada chiba chortaga kada go Yeye shindong atong atribzi Harunga tsugun garma go Yeye nyongtama chukchigib shila chundang harseba go Yeye sargung aksigatulzi Harundar dihir chala go Yeye zinu arang aina tarchalang oma go Yeye shimtana aninzi
1: Piyarugala ཡ་ལ་གི་གོ་ཡ་ལ་གི་རོ་བ་ལུ་ལུ་གོ་ཡ་ཉག་ལན་ཐན་བ་ལེན་ཨན་ཐན་གུ་འབ་གལ་དིན་དར་ཏན་དོ་ཨར་ཏམ་